0: दूर होते होते वो आवाज डूब गई, सुनने के लिए सिर्फ यादें रह गई। चंदन चला गया, गूंजते हुए माजी से सिर्फ इतना ही सुनाई दिया, नाम गुम जाएगा, चेहरा ये बदल जाएगा। तिनी जखन छवि तैरी करें तखन मुने होय जे असम्भव एकजन समाज सचेतन शिल्पी, तार सबथेके जरूरी कथा बोला, जे कथागुलो खूब बला प्रयोजन तार माध्यम हिसेबे छविके बेचे निच्छेन। आबार कखनो कखनो मुने होय एकजन कवि, खातार पाताय जेभावे तिनी तार नज़्म तार कविता लिखेछेन ठीक सेइटाई खातार पाताय ना लिखे अनेकगुलो चलमान छविके जुड़े जुड़े गेथे गेथे एकटा मालार मतन सृष्टि करছেন এক দৃশ্যকাব্য। কখনো ভীষণভাবে বাস্তবের কঠিন মাটিতে তার পা, আবার কখনো বা একটা অন্যরকম কল্পনার পৃথিবী, আমরা যে পৃথিবীতে আছি তার থেকে অন্যরকম, যেটা সুন্দর হতে পারে, যেটা আরও ভালো হতে পারে। মনে হয় একটা চাঁদের দেশে যেন নিয়ে চলে যাচ্ছেন। তিনি কি শুধু একজন ফিল্ম ডিরেক্টর? বোধহয় না, তিনি সদর্থে একজন পূর্ণ শিল্পী।
1: তিনি এমন একজন মানুষ যিনি ছোট্টবেলা থেকে যাই করেছেন না কেন তার সঙ্গে সঙ্গে পড়াশোনাটা করেছেন সমান তালে, পড়তে বড় ভালোবাসতেন, বিভিন্ন ভাষার সাহিত্য। এবং কোথাও তিনি যখন প্রথম কাজ করছেন